আশোকজোৰা খনাবাখ্যা প্ৰহৰ দেৱৰ মানি ৰেজামো আকাশবাণী আগৰতলা অমূল্যগীন বাখ্যা চিনি তিনি দ্বীপৰ জনেক বৰক পান্তা।